শুনি থকা সববিলাক জলদি কৰি কিনে আৰু ৰবি একটা মেছেজ লৈ দি আছে, লিখি কিনে পঠাইছে সুলুভি, আৰু তাৰ পৰা বি গুড মৰ্ণিং ৱেছ কৰি আছে, আৰু প্লে লিষ্টটো খুব এনজয় কৰি কিনে শুনি আছে, গৈ কিনে লিখি কিনে পঠাইছে সুলুভি, আ ভেৰি গুড মৰ্ণিং টু ইউ, আৰু প্ৰগ্ৰেমটোৱে আপোনাৰকে স্বাগত কৰি আছে, কিলে কৰিলে মই লগা শ্ব' টাইমতে আজি ফাৰ্ষ্ট টাইম আপোনাৰ লগা মেছেজ পঢ়ি কিনে বেছি খুচি পাই আছে, সদায় দিন আহি কিনে প্ৰগ্ৰেমত জুৰি থাকিবি কৈ কিনে আপোনাৰকে মাং কৰি আছে, আৰু আপোনাৰ টিউন ইন কৰিছে আৰু গীতখন বি খুব এনজয় কৰি আছে, তো আপোনাৰ লগত খুচিতে মই বি চামিল আছে, তো শুনি থকা সববিলাক এইটো মেছেজ লগতে দুচৰা গীত শুনিব ৰশ্মিত কৌৰ আৰু জিগৰ সৰাইয়া লগা ৱাস্তে ফেম থামা

0: Hello.
1: हेलो
0: हेलो, यस, कुन को असें?
1: दीदी नमस्ते।
0: नमस्ते, कुन को असें?
1: डिस्ट्रिक्ट सरदेश सुनारी असमपरा कैसे? हाँ
0: चढ़ाई दियो
1: सरदेश असम सुनारी पड़ा।
0: भाई कन मुंदा।
1: हाय हाय हाय
0: ओके, कोबी किनी का असें?
1: মই ভাল আছে, একদম মানে ভাল আছে। আৰু ইয়াতে আজিতো অলপ গৰম গৰম আছে। এই
0: ও
1: কহিমাতে কেনেকুৱা থাকিছে আজি আজি মৌচুম?
0: কহিমা দেৱী, মৌচুমটো ঠিক ঠাকেই হে, ঠিক ঠাকেই আছে।
1: হয় হয় ইয়াতে মানে ইয়াতে অলপ চানি থাকিছে, অলপ গৰম বি থাকিছে। হয় গানাটোৰ নাম কৈ দিছে
0: কবি, কি গানা শুনিবলৈ মন আছে?
1: মুভিটার নামে পাহরি যাইছো, কন হে জো স্বপ্ন মে আয়া, এটু চাবি।
0: কন হে জো স্বপ্নে মে আয়া, কোনটো গীত শুনিব?
1: তালে বুলি একবার কবি।
0: ওকে, আগর দিল কহে ভিগি আঁখো সে দুপাতা সরক রহা হে, হরে হরে রামা, কন হে জো স্বপ্নে মে আয়া, মেরা সোনা সাজন সবকে চেহরো মে, তেরে চেহরে পে মরতা হু। ওকে, ঠিক আছে, কোনোবাকে ডেডিকেট করব?
1: ডেডিকেশন আছে ফ্রেন্ডস খান
0: কবি
1: অমল বসুমতারী, বিমল বসুমতারী, রমেশ পাতার, রুনু পাতার, লাকি, যোগেন্দ্র রংপি, শিকারি রংফার, অঞ্জলি বসুমতারী, দারাচরী বসুমতারী, সুনিতা বসুমতারী, সুনীল পাংচ, মন্দিরা, জকোবিলে মাথা, আৰু যিমান ধৰণী আছে চব। আৰু ৰেডিঅ' হেল্ল' ফৰ্মেচ একটা গ্ৰুপ পৰা কিছুমান লাগিছে, ভগৱান সিং পাৰ্মা, প্ৰেম সিং সিসোদিয়া, কেতৰী সিং ৰাজপুত, আৰু গৌতম ভাই বোলে যি আছে, লোকেন্দ্ৰ বৰ্মা জী, চব আৰু আৰ জে বেকআপ ছাৰ, টেঞ্জেন ছাৰ, কেৰণিকা মেম, খেনি মেম, আৰু আপুনি কেবি
0: ঠিক আছে, হৈছে ইমানে ল'ব? ঠিক আছে, ঠিক আছে। ভাইকন মুণ্ডা আপোনাৰ কল কৰিছে, আপোনাৰ পচন্দ কৰা লা গীত পে আছে, শুনিবি আৰু এনজয় কৰিবি আৰু কল কৰা নিমিত্তে থেংক ইউ। শুনি থাকা চাববেলা শুনিব উদিত নাৰায়ণ আৰু উদিত অনুৰাধা পঠোৱাল লগা ৱাস্তে কন হে জো স্বপ্নে মে আয়া ফিল্মত। আৰু এইটো গীতটো শুনিবলৈ মনোগিনা পচন্দ কৰিছে চৰাই দিও সোণাৰী আসাম পৰা ভাইকন মুণ্ডা। আৰু তাৰ পৰা এফ এম ট্ৰাকবেলা তাৰ লগা বহুত বহুত সাথীবিলাক আৰু কিছুমান আৰ জেছ খান আৰু শুনি থকা চববিলাকে ডেডিকেট কৰি দি কিনে আছে, তো শুনিবি আৰু এনজয় কৰিবি উদিত নাৰায়ণ আৰু অনুৰাধা পঠোৱাল লগা ৱাস্তে।

0: নাইডি আছে কি এতিয়া পৰা অলপ পিছতে সময় 1 বজি হলে এফ এম ৰেইনব ৰিলে প্ৰগ্ৰেম দিয়া শুনিব আৰু এফ এম ট্ৰাগপেন 110 মেগাহৰ্টজ আপোনাৰ কাণতে আকৌ ৱাপাছ আহিব 3:30 বজি কিন্তু এতিয়া সময়তে হিন্দী ফিল্ম গান প্ৰগ্ৰামত শ্ৰেষ্ঠ দি আছে প্যাৰ ইম্পচিবল ফিল্ম কি গীত গাই আছে অনুষ্কা মনচন্দা আৰু সলিম মৰ্চেণ্ট
1: Boy.

প্ৰগ্ৰামটোৰ দুশ গীতকাৰণে লিখি কিনে পঠাই আছে বগাজান পৰা সুনীতা বসুমতিৰী, আৰু তাই গানা মাঙি আছে দিল হে কি মন্তান হি ফিল্ম পৰা, গানা লগা বোল আছে তু প্যাৰ হে কিছি ঔৰ কা, আৰু তাই এইটো গানা ডেডিকেট কৰি দিয়া আছে ডেৰ সৰজি ইউ এণ্ড সুনীল পাংচো, পাইকন মুণ্ডা, অঞ্জলি বসুমতিৰী, মন্দিৰা দি, দেৱাশিষ হাজৰিকা, লাকি পত্ৰ, ফাগু ওৰাং, হন্দ্ৰিকা তিমুংপি, ৰকবিলে মেথা এণ্ড অল এফ এণ্ড ফ্ৰেণ্ডছ কৈ কিনে লিখি আছে। ৱেল লিছনাৰ্ছ খান, আপুনি চব এইটো গীত শুনিব এতিয়া অনুৰাধা পাটৱাল আৰু কুমাৰ শানুৰ লগা অৱস্থিত ফিল্ম আছে দিল হে কি মানতা নেহি।

প্ৰগ্ৰামটোৰ দুশোৱা গীত শুনিব আৰু এইটো গীত কাৰণে লিখি কিনে পঠা আছে ইছাক চেখাবো চুফে ভিলেজ ফুটছৰ পৰা লিখি কিনে পঠা আছে ইছাক থেংক ইউ চ' মাছ আপুনি লিখি কিনে পঠাই দিয়াৰ কাৰণে ৱেল লিচনাৰ্ছ খান এতিয়া শুনিব আতিফ ইছলাম লগা ৱাস্তে ফিল্ম আছে জিনিয়াছ

ৱেল লিচনাৰ্ছ কেনেকুৱা শুনিব আপোনালোকে দুচোৱা গীত, আৰু এইটো গীত কাৰণে লিখি কিনে পঠাইছে বাইকুন মুণ্ডা, ডিষ্ট্ৰিক্ট আছে চৰাইদেউ সোণাৰী আসামপাৰা। তাইটো গানা মাঙি আছে, সোনু নিগম লগা ৱাস্তে ফিল্ম আছে মুঝে কুছ কেহনা হে, আৰু এইটো গীত শুনি ল'ব এতিয়া।

ৱাৰ্ল্ড লিজনেছখন প্ৰগ্ৰাম চেছ কৰিবলৈ টাইম হৈছে, সেইটো কাৰণে প্ৰগ্ৰাম চেছটো শুনিব আপোনালোকে। আতিফ আছলাম লগা ৱাজটো আছে, ফিল্ম আছে বাগী টু, আৰু এইটো গীত কাৰণে লিখি কিনে পঠাই আছে অভিনৱ ফ্ৰম কহিমা। ৱেল থেংক ইউ ছ' মাছ অভিনৱ আপুনি লিখি কিনে পঠাই দিয়া কাৰণে। আৰু কৈ দিয়া নিচিনা লিজনেছখন ইটো গীত লগতে প্ৰগ্ৰাম বি চেছ কৰি হ'ব, কিন্তু মানে আজিটো 7 বাজি টকে আছে, 7 বাজিৰ পৰা আপুনি গান শুনিয়া হ'ব উৰা একাডেমি স্পনচাৰ্ড প্ৰগ্ৰাম। চ' ষ্টে টিউনড, মই আকৌ আপনিখানকে লগ কৰি আহব 9:30 উইথ মোৰ হিন্দী ফিল্ম ছংছ, দেট ইজ পুৰাণি গীত, আৰু 7:10 আৰু 20 মিনিট হোৱালৈকে আপনিখান শুনি হ'ব নাগামিজ আৰু ইংৰাজীতে ৰিজনেল খবৰ। 7:30 পৰা আছে স্পৰ্টছ প্ৰগ্ৰাম, তাৰপাছতে ৱেষ্টাৰ্ণ মিউজিক প্ৰগ্ৰাম আছে আৰ জি এছ চইচ। চ' প্লিজ ষ্টে টিউন এণ্ড চব লগাটো বজাব পৰা নাই আজি, আই এম চ' চৰি, টাইম নাথাকাৰ কাৰণে, সেইটো কাৰণে বিয়া নাপাবি, নেক্সট টাইম বিয়া আছে, সেইটো কাৰণে নেক্সট টাইমতে বজাই দিব। চ' লাষ্ট গানা এতিয়া শুনি ল'ব আতিফ আছলাম লগা ৱাজতে, ফিল্ম আছে বাগী টু, আৰু এইটো কাৰণে লিখি কিনে পঠাই আছে অভিনৱ ফ্ৰম কহিমা। চ' এনজয় এণ্ড ষ্টে ছেফ এণ্ড লেটছ মিট এগেইন এট 9:30।

কৰি নাকি অৰ ছাৰজী মই এতিয়া দোকান পৰা ঘৰত যাব দেই, গুড নাইট ছাৰজী, ভাল থাকিব আপুনি, বাই বাই কৰিনা লিখি আছে। ৱেল থেংক ইউ ছ' মাছ সুনীতা, আপুনি লিখি কিনে পঠাই দিয়াৰ কাৰণে। এইটো নিচিনা মই একো বাহিৰতে নকৰি নকৰে, ইয়াতে নকৰিকো থাকে। আৰু আপুনি এইটো নিচিনা দোকান চাৰি বন্ধ কৰি কিনে এতিয়া ঘৰ যাই আছে কৈছে, তো ভাল পৰা যাবি এণ্ড আপুনি বি ভাল স্বপ্ন পাবি কিনে আপুনি জনাই দি আছে। আৰু ইয়াতে লিখি আছে, হাই গুড ইভিনিং, মাই নেম ইজ সময়না বসুমতী, নেক্সট সং ডেডিকেট টু লুচি মাসুমা হিনত তনো, অ'কে বাই, গুড নাইট কৈছে। ৱেল থেংক ইউ ছ' মাছ ফৰ ৰাইটিং। আৰু ইয়াতে চাপাত শৃংগী ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ থেকান বি, গুড ইভিনিং এফ এম ট্ৰাগাপান ফেমিলি কইনা লিখি আছে, ৱেল গুড ইভিনিং এণ্ড থেংক ইউ ছ' মাছ ফৰ ৰাইটিং। তো নেক্সট গান আকৌ শুনিব আপোনালোকে কিশোৰ কুমাৰ আৰু লতা মংগেশকৰ লাকাৱাজতে, ফিল্ম আছে মিষ্টাৰ নটৱাৰলাল।